0: वाह वाह वाह, गलाय खाना तो कमाई किसी तब खाना तो उठा सिला वो लगे किसे कैसे तक के रजा भी रखा तो के ओ माय के रजा का दो रजा मु तो वो किसे तम ने चने सारे गमा रोग भाई कुपुर जग रजा हूँ गलाय खाना तो तरह नो फान बनाऊंगा तुमने नंग सारे गमा करेंगे सारे गमा रोग ले सरंग मन इतु रहता हूँ।
1: सारेगामा तो एक्चुअली 2-3 मास तो सरंखाने मैंने बड़ी तेज सरंजा लिया था।
0: ओ हुक बार अंकुरपुर रोग नंगा अपरो नीनी उमर बसर रोग नंगा
1: आं क्लास 5 पढ़े तो
0: क्लास फाइव पर ही तो क्लास फाइव नहीं सिमुन मुसुमी थांगा रसा अपना नहीं आ रसा मुरोनो खनाई नहीं दो आपने या गुलो अंगां के पुरी ला रसा अपना सेंग मनी बहु बिसी रोगो उनका नहीं
1: जे हुक बार ओंका माने उमर नि सिमिन आं मन फॉलो फ्लाई कल्चर प्रोग्राम लो के अंदर साथ
0: आ सराय जोरन उनका नंगा के क्लास
1: था।
0: फाइव सिक्स इंगां के सराय हापें गांजा तो आप रु तो तिरक तिरक सेंखा उंगा के रसा मुंग आप रु रोगो नंग सामने रसा बोर नि रसा मुंग आ केसर नि रसा मुरो रसा अपना नानी नि साग बायथां नि रसा मुरो आप रु तोंगो
1: आपरा निसाक बाइक थानी करे
0: उंगा के आप रु जे बोर नि रसा मुरो न रसा बि हेनरि नंग पाना रोगो थांगो ता के तिरक तिरक जे फ्रु नंग रसा अपना नि टेबो सेंखा टेबो यांग यांग थांगिनि पाना रो खाइका के आजोरा न न रसा मुंग रसा थिनि पाना रो थांग थिनि फाइथिनि न न के सुबा नाइ तो दतो
1: আনি চুবা নাই বা আনি গা কত আনো কিছা নাহাই বফরংখা মতিলাল জমাতিয়া
0: ওহো মতিলাল জমাতে বেলাই সিনাই করেন হনে নেই সিনুমুং মানজা আও তাই
1: তেই বন সুজরতে আনো তিন তিন সাতা
0: তরক তরক খঙ্গা কে নং বিনি লগ লগি বন রো মিনে বিনি রসাম রো ব মার সাপ কান হঙ্গে
1: বন নিও সামন মার সাব রেকর্ডিং এটা
0: ও হাইছে না দো আজর 5 6 7 8 9 ও মাই কে থাঙ্কা নং ক্লাস 10 জরা পড়া লেখা খাইকা বো বিষয় কাজা কা উলো
1: 2005
0: 2005 আপরো বসক উমর ও গঙ্কনা জানি কাজা পুরো
1: আফ্রো বানি 38 রং খানাতা
0: আতি দিসো কাই যা খাতানো নং নিনি ইয়াং রগো নরনি কামিও বদল তো দতং নরনি দল ওমাই রসামু তামু রনি
1: আনি তো বদল সিং অখলি বদল খলাই সিং অমরপুর তুই বাগলাই টেন তুই মরা বৈ সিং গ্রুপ খালাই খাতা খালাই সিং অখলি গরিয়া সিং প্রোগ্রাম খালাই খাই
0: দো তাবো খিনকে নিনি সাক বাই থামনি রসাম তাং সা সঙ্গন খনা দি যে রসাম নং পুইলা আগে রসাম মানে মুতি রক্ত রতং খনা আজর আরগো নং
1: যে হুকবানি সেকান্ত মিয়া বনি আগুল
0: দিনি ইয়াগুল নি কং নসাও যে পুরো নং নিনি সাক বাই থামনি রসাম রসাব খা ই নং সিনমু মান খা তাবুগলে খরসা রসাব নাই হনে নে বেলাই খনো বুনি বুনি বুনি থানিও রসাম নাই গরং হনে আর রসাম রক পুইলা রসাব মানে নিনি সাক সাক নি
1: ব আং রসাতে রসাতে আওয়ান ছোকা যে বোমা হেখে রসাম সনা গে আর নিও আং হিন্দি বাংলা বাং খানা উই মানে বেখালে ওয়ান ছ কথা অরণিব তঙ্গু স্থায়ী অন্তরা সঞ্চারী তিনটা স্টেট তঙ্গু মনে পরে আং রেসা মুরক সুয়েন সে কথা কিছু মিশা আমি তো ব্যক্তিগত ভাবে রেকর্ডিং করি
0: দঙ্গে নিনি ও যে রেকর্ড খাইমানি নং সাকা থাইছিং মতিলাল জমাতিয়ানি সিজাক নং তাং সার সাকা মানে আবু ফোন সঙ্গ তিনি খানার সিদিং কে পুইলার সাম আবু খানাই নাই লেনা তাবু
1: রেকর্ডিং খাইজান রেসা নাই নাকি রেকর্ডিং খাইজে
0: রেকর্ডিং খাইছে না সঙ্গে সব
1: বসইবানি তা